নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 5 দিন, 1948 শকাব্দৰ 30 বহাগ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 20 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেৰেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা বৈশ্য, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শেখ আব্দুল্লা আহমেদ, ফটিক চন্দ বৰ্মন আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত আছে তিলক চন্দ দাস আৰু বিজিৎ শৰ্মা। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্রোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে স্বপ্না শইকীয়াৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়াগীত, অৰ্চনা মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, অৰ্চনা বৰুৱাৰ কণ্ঠৰ লোকগীত আৰু অমিয়া চৌধুৰীৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমেই শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। আজি পুৱা 6:15 চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 বসন্ত পাটগিৰিৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, হীৰেণ চন্দ্ৰ শৰ্মা, ৰাজশ্ৰী বৰদলৈ, পদ্মনাভ বৰদলৈ আৰু ইপ্সিতা হাজৰিকা দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নাগমে, তৰাং, প্ৰাদেশিক সংগীত আৰু প্ৰীত লৰী। বিয়লি 3 বজাত আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:20 ভূপেন্দ্ৰনাথ হাজৰিকা ৰচিত এখনি নাট আলাপ শুনিবলৈ পাব। নাটখনিৰ পৰিচালনা ঝুনা কংকন ভূঞাৰ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। তাৰোপৰি নিয়মীয়া শিতান মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান একক ছবিৰ গীত তন্ময় শৰ্মাৰ কণ্ঠৰ খেয়াল বৰষা শৰ্মা আৰু অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠৰ লোকগীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিছমিল্লা খানৰ চেহনাই বাদন ৰাগ মালকোঞ্জ।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, এই শীৰ্ষক এটি আলোচনাত ভাগ ল'ব ডঃ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিঅ'ৰ বুলনি অনুষ্ঠানত শুনিবলৈ পাব নিচিমপুৰ বকু।

বীরপাড়াৰ পৰা উৰ্মিলা ৰাভাৰ নেতৃত্বত এটি বিচিত্ৰ অনুষ্ঠান। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য। যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 7:30 বজাৰ স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন উপসঞ্চালক দীনেশ চন্দ্ৰ দাসৰ সৈতে সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:20 প্ৰভাতী তৰংগ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ এটি ভজন।

শ্রোতাসকলে চিত্রলেখা দাস বৰাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো বসন্ত পাটগিৰিৰ কণ্ঠৰ দুটি লোকগীত।

শ্রোতাসকলে বসন্ত পাটগিরিৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মিলন ছবিখনৰ পৰা মুকেশ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আশা ভোসলে আৰু মান্না দেৰ কণ্ঠৰ এটি গীত শ্ৰী 420 ছবিখনৰ পৰা। গীতৰ কথা শৈলেন্দ্ৰৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

মহাব্বত জিন্দগী হে এই ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা এছ এইচ বিহাৰীৰ আৰু গীতটিৰ সংগীত কৰিছে অ পি নায়াৰে।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সংগম ছবিখনৰ পৰা মুকেশৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

নিজে জিনেদো এই ছবিখনৰ পৰা আশা ভোসলেৰ কণ্ঠৰ এটি গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো। গীতটিৰ সংগীত কৰিছে জয়দেৱে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মেহবুব কি মেহেন্দী, এই ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেফি আজমীৰ আৰু গীতটিৰ সংগীত কৰিছে মদন মোহনে।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো তিশ্ৰী কসম এই ছবিখনৰ পৰা মুকেশৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' অহা 23 মে'ত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নিউট ইজিচি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত কালি নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন, নেডাৰলেণ্ড আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি 5খন দেশৰ ভ্ৰমণ কাৰ্যসূচীৰ 5ম তথা অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হয়। ইটালীৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী এণ্টনিঅ' টাজানিয়ে বিমানবন্দৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মাটাৰেলাৰ সৈতে আলোচনাত মিলিত হ'ব। নেতা দুগৰাকীৰ সৈতে তেওঁ ভাৰত ইটালীৰ সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত ইটালীৰ সহযোগিতা কেনেকৈ বৃদ্ধি কৰিব পাৰি, বিশেষকৈ ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ IMEC-ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ভ্ৰমণকালত যৌথ কৌশলগত কাৰ্য পৰিকল্পনা 2025-2029ৰো পৰ্যালোচনা কৰা হ'ব। শ্ৰীমোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা শক্তিশালী কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব আছে। এই ভ্ৰমণে ভাৰত ইটালীৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে 2024 চনৰ জুন মাহত G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ কৰিছিল। ৰোমত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী নৰৱেৰ অছলত উপস্থিত হৈ 3য় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অছলত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু যৌথ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায়, যিয়ে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়ে আৰু দুয়োখন দেশত সেউজ পৰিৱৰ্তনত সহায় কৰাৰ বাবে প্ৰচেষ্টা একত্ৰিত কৰে। 2020 চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ কথা স্মৰণ কৰি নেতাদ্বয়ে নতুন আৰু উদীয়মান প্ৰযুক্তি, যোগাযোগ, উন্নত গৱেষণা, ষ্টাৰ্টআপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে ডেনমাৰ্কৰ চলিত কাৰ্যকালৰ সফলতাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ' অহা 23 মে'ত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে জনোৱা অনুসৰি ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব। ইফালে নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে কয় যে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাকে ধৰি কোৱাড গোটৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকো অনুষ্ঠিত কৰিব, য'ত মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। অহা 26 মে'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সভাপতিত্ব কৰিব। বৈঠকত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগি টোছিমিৎসু অংশগ্ৰহণ কৰাৰ কথা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জি ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। এই আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয়

0: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাত উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শ্ৰীপ্ৰধানে পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰা আৰু পৰীক্ষাৰ সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ লগতে সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হ'বলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে। দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত মহাত্মা গান্ধীৰ হাইপাৰ ৰিয়েলিষ্টিক 3D ৰবট মুকলি কৰা হ'ব। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীয়ে গান্ধীৰ সৈতে বাৰ্তালাপ কৰাৰ এক অনন্য সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ এগৰাকী বিষয়াই কয় যে দৰ্শনাৰ্থীৰ সন্তুষ্টিৰ বাবে সংগ্ৰহালয়টোৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। এয়া হ'ব সংগ্ৰহালয়টোৰ তৃতীয়টো AI চালিত ইণ্টাৰেক্টিভ হলো বক্স। ইয়াৰ পূৰ্বে সংগ্ৰহালয়টোত চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন সভাপতি APJ আব্দুল কালামৰ AI চালিত হলো বক্স মুকলি কৰা হৈছিল। উত্তৰ প্ৰদেশত প্ৰতিদিনে উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনৰ বুণ্ডেলখণ্ড অঞ্চলৰ বান্দা জিলাত একেৰাহে তৃতীয় দিনাও দেশৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা 48.2 ডিগ্ৰী চেলছিয়াছ হোৱা পৰিলক্ষিত হয়। ৰাজ্যখনৰ আন আন অঞ্চলসমূহতো উষ্ণতা 44-47 ডিগ্ৰীৰ ভিতৰত দেখিবলৈ পোৱা যায়। নিশাৰ ভাগতো অস্বাভাৱিক উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনত অহা দুদিন ধৰি ভয়াৱহ গৰমৰ ঢৌ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কালি গুৱাহাটীত অনুষ্ঠিত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াৰ্ছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। নৰৱেৰ ৰাজধানী অছলত কালি তৃতীয় ভাৰত নৰ্দী শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্দিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক বিদেশী ভ্ৰমণ বাছি লোৱাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ জনোৱা আহ্বানক হোটেল এছ'চিয়েচন অব ইণ্ডিয়াই আদৰণি জনাইছে। উদ্যোগ সংস্থাটোৱে কয় যে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে ঘৰুৱা পৰ্যটনক উন্নীত কৰিব আৰু বিদেশ ভ্ৰমণৰ প্ৰৱণতাৰ পৰিৱৰ্তন কৰি নিজৰ দেশতেই কৰা ভ্ৰমণে ভাৰতৰ স্থিতি শক্তিশালী কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰানৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰান সংগ্ৰহ কৰে। খেলখনত ধ্ৰুৱ জুৰেলে 53 ৰান সংগ্ৰহ কৰাৰ লগতে অধিনায়ক য়শস্বী জয়ছোৱালে 43 ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। আজিৰ কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো চাৰুগোহাঁইৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত দত্তৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ এয়া ডক্টৰ সংগীতা কাকতিৰ কণ্ঠৰ গীত।

0: প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰমেশ্যনছ বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 1,41,600 টকালৈ, লগতে অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইল ৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ'ৰ টিভি, ইলেকট্ৰনিক মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্নাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেচন অৰ এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্লোমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান ৰেলৱেজ ডট গভ ডট ইন। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এ এফ চি এ টি 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফৰ্চ ডট এন আই চি ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
0: এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
4: এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা, নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ, শক্তিপীঠ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া

0: সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জলভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ নীতি 2026ৰ খচৰা আন্তঃ মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে কয়। কালিৰ বৈঠক ফলপ্ৰসূ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হমাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উচকো সহী কেছে উপয়োগ কিয়ে যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন চে লেকৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ সহী প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হমাৰে চি আৰ পাটিল চাহাব হমাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে য়ে আয়োজন কি হে মে উচকো বিশেষ ৰূপে ধন্যবাদ দেনা চাহতা হুঁ অৰ সাৰে নৰ্থ কি জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ লাষ্ট 12 ইয়াৰ্ছ হোৱাট এভাৰ গুড ষ্টৰি হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন ছাপৰ্টিং আজ ফৰ আৱাৰ স্পীডি গ্ৰোথ।
0: কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰী উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে এই শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহান জনায়।
2: নৰ্থ ইষ্ট যিসকো হাম স্নেহ আছে শ্ৰদ্ধা আছে অষ্টলক্ষ্মী কেতে সে আইবে সবি আৰ্টিসান ভাই আৰু বেনে সবকো মই স্বাগত কৰতি হু মই ধন্যবাদ দেনা চাহতি হু ডিপাৰ্টমেণ্ট কো ऐसे ऐसे कलाकारों को आर्टिस्टिक नॉलेज जानने वालों को आप खोज के निकाले इन फ्यूचर उस चीज को हम बढ़ा सकते हैं क्योंकि उनके लिए जो सपोर्ट सिस्टम चाहिए मशीन से लेकर के और जो भी जरूरत चीजें उनको चाहिए हम उनको कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 2000 কোটি টকা মোকলাই দিছে। ইয়াৰ লগে লগে অঞ্চলটোলৈ ৰাষ্ট্ৰীয় ঘাইপথ শিতানত মোকলাই দিয়া ধনৰাশি 3500 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই পুঁজি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দলং আদি নিৰ্মাণত ব্যয় কৰা হ'ব। জাননীখনত কোৱা হৈছে যে 2026-27 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 17,558 কোটি টকা ব্যয়ৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছিল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয়

0: ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25টা পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকো ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
1: এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কীম, গতিকে সেই প্ৰথমটো স্কীম আমি বকছাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে জানাৰ কাৰণে আজি ইয়াত উপস্থিত আছিলোঁ। স্কীমখননো কেনেকুৱানো কি, গতিকে বেছিকেলি এই স্কীমখন পাইপ লাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। কেনেলটো আমি বনোৱাৰ কাৰণে বহুত আমাক মাটিৰ প্ৰয়োজন হয়, জেগাৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সাপেক্ষে তেওঁলোকে পাইপ লাইনৰ জৰিয়তে পানীটো দিয়াৰ ব্যৱস্থা কৰিছে।
0: ৰাজ্য চৰকাৰে 1,459,00,000 টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ঃ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। আজি মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণ সামৰি দিনৰ 10 বজাত গুৱাহাটীলৈ ঘূৰি আহিব। তেওঁ দুপৰীয়া আহতগুৰি আৰু ধৰণতোলাৰ প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। বিজনী চহৰৰ উৰণ সেতুৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাছাৰ জিলাৰ জামালপুৰৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা 7টা মাদকদ্ৰব্য ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত ইতিপূৰ্বে লোকপিয়ল আৰম্ভ হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ কৰে। ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক যশস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা ৬ জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে

0: ভাৰতীয় দল বাছনি কৰা হৈছে। গুৱাহাটীত কালি বি চি চি আইৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পেট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাছত ঔষধৰো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিবিধ ঔষধত 10% দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম পেট্ৰল, ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ মাজতে ৰাইজলৈ অধিক দুঃখবৰ, শীঘ্ৰে বৃদ্ধি পাব ঔষধৰ দাম। বিগত 5টা দিনত দ্বিতীয়বাৰলৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱা বাতৰিটোৱে অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকততো প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পেট্ৰল ডিজেল পুনৰ 90 পইচাকৈ দাম বৃদ্ধি শিৰোনামেৰে বাতৰিটো কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দি টাইমছ অফ ইণ্ডিয়া, দি আছাম ট্ৰিবিউন কাকততো ইন্ধনৰ মূল্য বৃদ্ধিৰ বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সাংগঠনিক বিষয়, চৰকাৰৰ সংকল্প পত্ৰ, ৰূপায়ণৰ ৰূপৰেখা আৰু মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বাতৰিটো দি চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকততো একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কালি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক নদী সংযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰী কৰে। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। মিয়াক মূলসুঁতিৰ অসমীয়াৰ স্বীকৃতিৰ ধৃষ্টতা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এনে মন্তব্যক ভয়ংকৰ জাতিদ্ৰোহী আখ্যা দিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।
0: ধন্যবাদ ঋতুস্মিতা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেণ দাসৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ। শক্তিবিধ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এৰহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো দীনবন্ধু ছবিখনৰ পৰা অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ আৰু গীতটিৰ সংগীত কৰিছিল জুবিন গাৰ্গে।

জুবিন গাৰ্গ আৰু শতাব্দীৰ কণ্ঠত ৰত্নাকৰ ছবিখনৰ পৰা এই গীতটি শুনাবলৈ লৈছো। গীতৰ কথা ৰাহুল গৌতম শৰ্মাৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তাৰে জমিন পৰ এই ছবিখনৰ পৰা শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰসূন যোশীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ এছান লয়ে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আশা ভোসলে, উদিত নারায়ণ আৰু সংগীসকলৰ কণ্ঠত লগান ছবিখনৰ পৰা এই গীতটি। গীতৰ কথা জাভেদ আখতাৰৰ আৰু গীতটিৰ সংগীত কৰিছে এ আৰ ৰহমানে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো দাবাং ছবিখনৰ পৰা ৰাহত ফাতেহ আলী খানৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ফেইজ আনোৱাৰৰ আৰু গীতটিৰ সংগীত কৰিছে সাজিদ ৱাজিদে।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো জবুই মিট ছবিখনৰ পৰা মোহিত চৌহানৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ইৰশাদ কামিলৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 যোৱাৰ লগে লগে আমাৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, আৰু ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ভাস্বতী ডেকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পদ্মনাভ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মৃণাল কুমাৰ বৰুৱাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নমস্কাৰ, সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মনপৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শ্ৰুতি।

প্রিয় শ্রোতা, এইখিনিতেই জানোচোনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। পাঁচ পাঁচি পোন্ধৰ মিনিটত শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব পাঁচ বাজি পঁচপন্ন মিনিটত। একক ছবিৰ গীতৰ অনুষ্ঠানটি ছয় বাজি দহ মিনিটত শুনিবলৈ পাব।

6:30 প্ৰচাৰ কৰা হ'ব তন্ময় শৰ্মাৰ দ্বাৰা পৰিৱেশিত খেয়াল। 7:20 আগবঢ়োৱা হ'ব ভূপেন্দ্ৰনাথ হাজৰিকাৰ দ্বাৰা লিখিত জোনাকংকন ভূঞাৰ দ্বাৰা পৰিচালিত এখনি নাটক আলাপ। সংগীত ধনজিত বড়ো আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শেষত শুনিবলৈ পাব বৰষা শৰ্মা আৰু অনুৰাগ কল্যাণ বৰগোহাঁইৰ দ্বাৰা পৰিৱেশিত লোকগীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতেই জানোচোন আহক কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ কিছু আগতীয়া ৰেঙনি। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। আধুনিক গীত প্ৰচাৰ কৰা হ'ব 6:10।

অনুৰাগ কল্যাণ বৰগোহাঁইৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিবলৈ পাব 6:30 আৰু 7:20 লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিবলৈ পাব। অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী মনালিছা দাস, আঠ ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনোচোন আহক সাথিয়া ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। এবাৰ আগবঢ়াবলৈ লৈছো হম তুম ছবিখনৰ পৰা অলকা য়াগনিক আৰু শানৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। এতিয়া আগবঢ়াবলৈ লৈছো হামটুম ছবিখনৰ পৰাই অলকা য়াগ্নিক আৰু বাবুল সুপ্ৰিয়াৰ কণ্ঠৰ এই গীতটি।

প্রিয় শ্রোতা, হামতুম ছবিখনৰ পৰা অলকা য়াগ্নিকৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো ৰাজা হিন্দুস্তানী ছবিখনৰ পৰাই অলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান

জুন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি ই পি এৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, মেথামেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰমেশ্যন বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকাৰ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত আই টি আৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এ এফ চি এ টি 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰীয় সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

প্রিয় শ্রোতা, এইখিনিতেই জানো শুনা হওক কি কি অনুষ্ঠানেরনো সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰস্তাৱিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। আধুনিক গীত প্ৰচাৰ কৰা হ'ব 6:10। অনুৰাগ কল্যাণ বৰগোহাঁইৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিবলৈ পাব 6:30। আৰু 7:20 লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিবলৈ পাব। অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী মনালিছা দাস, আঠ ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপ

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দিছপুৰত কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া শুনক বিতং বাতৰি ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে এন ডি এ নেত্ৰীবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে এই অধিৱেশনৰ ২৬ মে'ত

0: অন্তপৰিব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজহ গাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
1: জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি কিমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ, যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনি চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ
1: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছো আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছো। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলো আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছো। যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ লগতে অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনা ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনৰ দিহা কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে

0: আলোচনা কৰা হয়। এই বৈঠকতে মূল্যবৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰীৰ বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ী যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্ৰীৰ মূল্য তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
1: আজি আমাৰ অগ্নিবীৰ কা ছেকেণ্ড ছেশ্যন আছে। লাষ্ট টাইম আমাৰ 50 বচ্চা এপিয়াৰ কৰিছে আৰু 3টা ছোৱালী এপিয়াৰ কৰিছে। আজি আমাৰ টোটেল 180 বচ্চা এপিয়াৰ কৰিছে। ইয়াৰ মতে মই আপোনাক ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে কি 72 আমাৰ ছোৱালী আজি এপিয়াৰ কৰিছে আৰু মোৰ দেন 120 আমাৰ ইয়াত ল'ৰা এপিয়াৰ কৰিছে। এনেকুৱা আমি আৰ্মীৰ লগত এটা ছিলেকশ্যনটো নাই, বাট আমি কিবা মেডিকেল ষ্ট্ৰেংথ আৰু স্ক্ৰিনিং কৰি আছোঁ এতিয়া আৰু ইয়াত আমাৰ হাইট আৰু পুল আপ হ'ল। বহুত ভাল লাগিছে কি আমাৰ 50 to 180 বচ্চা আজি এপিয়াৰ কৰিছে আৰু যিখিনি ইউনো আৰু বচ্চা আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, মোৰ এটাই ৰিকুৱেষ্ট আছে, ছাজেশ্যন আছে কি আপুনি সকলো ওলাই আহক। আমাৰ ইয়াত প্ৰত্যেক উইক আমি বেলেগ বেলেগ জেগামে আমি এইটো কৰি আছোঁ আৰু যদি আমাৰ বেছি ডিমাণ্ড হ'ব, আগতে আমি প্লেন কৰিছোঁ কি আমি 4টাই কৰিম, বাট এতিয়া আমি দেখিছোঁ কি বহুত ডিমাণ্ড আহি আছে আৰু বৰহাট ফালৰ পৰা ডিমাণ্ড কৰি আছে, মানুহচাপেকাতি ফালৰ পৰা ডিমাণ্ড কৰি আছে, মৰাণ ফালৰ পৰা ডিমাণ্ড কৰি আছে। চ' আমি কি কৰিম, এতিয়া আমি বৰহাটত গুচি যাম আৰু তাত যিখিনি বচ্চা ওলাব আমি তাতে বি একটা স্ক্রিনিং ক্যাম্প পাতি, তাত বি আমি একটা গ্রুপ বনাই দিম, এনেকো আমার প্ল্যান আছে।
0: 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। আজি বিশ্ব মৌমাখি দিৱস। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগযুগত মৌমাখিৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 20 মে'ত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 2017 চনৰ আজিৰ এই দিনটোত প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত 21 বছৰ ধৰি মৌ পালন কৰি অহা শইকীয়া মাজুলীৰ প্ৰথমগৰাকী মৌ পালক। বিশ্ব মৌমাখি দিৱস উপলক্ষে শ্ৰীশইকীয়াই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
2: হিমকান্ত শইকীয়াৰ ঘৰ মাজুলী মুদৈবিল গাঁৱৰ। মই প্ৰথম কাঠৰ বাকচা নিজৰ ঘৰতে বনালো, বনাই হাবি পাই এবাহ মৌ ধৰি আনিলো। মৌ ধৰি আনি আৰু সেই মৌ বাঁহৰ পৰাই এতিয়া মোৰ প্ৰায় 20 বাঁহৰ ওপৰত আছে মৌ, মই নিজে ঘৰতে বহাই গৈ আছো। এতিয়া মোৰ মৌ নহ'লে 1 ছেকেণ্ডো থাকিব নোৱাৰো, অকল মোৰ মৌৰ ওপৰতে গোটেই জীৱনটো মৌৱে হেৰি হৈ আছে। তেওঁলোকে মোক একো নকৰেও, কিন্তু চৰকাৰৰ পৰা সুবিধা দিছে, নাই দিয়াকৈ থকা নাই। মোৰ এতিয়া 22 বাঁহ আছে, DC চাই প্ৰথম 1.5 লাখ।

0: আহ্বান জনোৱা এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ভালে সংখ্যক ফাৰ্মাচী প্ৰতিষ্ঠান আজি বন্ধ থাকে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাইও এই কাৰ্যসূচী গ্ৰহণ কৰে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলাৰ ফাৰ্মাচীসমূহেও এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ফলত জিলাখনৰ অধিকাংশ ফাৰ্মাচী বন্ধ থাকে যদিও জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় আগবঢ়োৱাৰ স্বাৰ্থত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ চাৰিখন, অসামৰিক চিকিৎসালয়ৰ ওচৰৰ এখন আৰু BTC সচিবালয়ৰ সমীপৰ এখন ফাৰ্মাচী খোলা ৰখা হয়। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰাসংগিক আৰু অনুভৱময় সাহিত্য সৃষ্টি বড়ো ভাষাৰ পাঠক সমাজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰশংসনীয় প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগত আজি মৰমৰ দেউতাৰ বড়ো ভাষালৈ অনুদিত গ্ৰন্থ আনচুলা আফা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োৱে অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰি পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক অনিল কুমাৰ বড়োৱে কয় যে মৰমৰ দেউতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য সমাজৰ জীৱনৰ গভীৰ অভিজ্ঞতাৰ দলিল আৰু এই অনুবাদৰ জৰিয়তে বড়ো ভাষাৰ পাঠকেও সেই অনুভৱ আৰু সাহিত্য সৌৰভ নতুন ৰূপত অনুভৱ কৰাৰ সুযোগ লাভ কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ আজি দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ডঃ গোহাঁই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আয়ুক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপেও কৰ্মৰত আছিল। ইয়াৰ উপৰি তেওঁ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ উপ সভাপতিৰ দায়িত্বও পালন কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই প্ৰিয়ংকা অৰোৰা। प्रधानमंत्री नरेंद्र मोदी ने रोम में आज इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ शिष्टमंडल स्तर की वार्ता की। बैठक में व्यापार, निवेश, प्रौद्योगिकी, रक्षा, स्वच्छ ऊर्जा और रणनीतिक साझेदारियों में सहयोग बढ़ाने पर विशेष बल दिया गया। वार्ता के बाद संयुक्त संवाददाता सम्मेलन में श्री मोदी ने घोषणा की कि भारत और इटली ने अपने द्विपक्षीय संबंधों को विशेष रणनीतिक साझेदारी के स्तर तक ले जाने का फैसला किया है।
2: पिछले लगभग 3.5 वर्षों में मुझे कई बार प्राइम मिनिस्टर मेलोनी से मिलने का अवसर मिला है। यह भारत और इटली के बीच करीबी सहयोग और सामंजस्य को दर्शाता है। उनके नेतृत्व में हमारे संबंधों को नई गति, नई दिशा और नया आत्मविश्वास मिला है। मुझे खुशी है कि हम अपने संबंधों को अपग्रेड करते हुए स्पेशल स्ट्रेटेजिक पार्टनरशिप की घोषणा कर रहे हैं।
1: श्री मोदी ने कहा कि दोनों देश द्विपक्षीय व्यापार को 20 अरब यूरो तक पहुंचाने के लिए काम कर रहे हैं। श्री मोदी ने कहा कि दोनों देश भारत इटली नवाचार केंद्र स्थापित करने पर काम कर रहे हैं।
2: टेक्नोलॉजी और इनोवेशन हमारी पार्टनरशिप का इंजन है। AI, क्वांटम, स्पेस और सिविल न्यूक्लियर एनर्जी जैसे क्षेत्रों में हमारे सहयोग की अपार संभावनाएं हैं। दोनों देशों के स्टार्टअप्स, रिसर्च सेंटर्स और उद्योगों को आपस में जोड़ने के लिए हम इंडिया इटली इनोवेशन सेंटर पर काम कर रहे हैं।
1: श्री मोदी ने कहा कि दोनों देश आतंकवाद को मानवता के लिए गंभीर खतरा मानते हैं। सुश्री जॉर्जिया मेलोनी ने कहा कि दोनों देशों के बीच की दोस्ती सम्मान और आपसी विश्वास पर आधारित है। रक्षा मंत्री राजनाथ सिंह ने दक्षिण कोरिया के रक्षा खरीद कार्यक्रम

0: Both countries are united in viewing terrorism as a serious threat to humanity and noted that their joint efforts against terror financing have set an important global example. Speaking on the occasion, Italian Prime Minister stressed the importance of ensuring freedom of navigation in the Indo-Pacific region. Prime Minister Modi also called on Italian President Sergio Mattarella and held discussions on further expanding the bilateral partnership in areas such as trade, technology, clean energy and culture. Mr. Modi reached Italy yesterday on the fifth and final leg of his five-nation tour after concluding his visits to Norway, Sweden, the Netherlands and UAE. Union Education Minister Dharmendra Pradhan has stressed the need for heightened vigilance and foolproof security arrangements to ensure a safe, secure and fair conduct of the upcoming NEET UG re-examination. Mr. Pradhan said this while chairing a high-level review meeting with Central Security and Intelligence Agencies in New Delhi today. NEET UG re-examination for admission to undergraduate medical education will be held on the 21st of June. The Gujarat government has extended its support to One Nation, One Election Bill. State's Deputy Chief Minister Harsh Sanghvi stated this after a joint parliamentary committee on One Nation, One Election held discussions with a delegation of various political parties in Gandhinagar on the second day of its visit today. India is set to remain the world's fastest growing major economy as the United Nations projected a growth rate of 6.4% this year, despite global uncertainty caused by the Iran conflict. UN senior economist Ingo Peterle, briefing reporters on the mid-year update to the World Economic Situation and Prospects report yesterday, said that India's strong consumer demand, public investment and growth in services exports continue to support its economy. Severe heat wave gripped northern and central India with temperatures reaching 44 degree mark at several places today. In Rajasthan, an orange alert has been issued for severe heat wave conditions in two districts, while a yellow alert has been issued in 14 districts. An orange alert has also been issued in Punjab and Haryana. The IMD has forecast severe heat wave conditions will continue over northwest and central India during the whole week. And in IPL cricket, Kolkata Knight Riders won the toss and opted to field against Mumbai Indians at the Eden Gardens in Kolkata. The match will start at 7:30 p.m. And that is the end of this news bulletin.
1: Ea Akahvani. বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘই চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাছত আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে ভাৰত ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰোমত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ভাৰত আৰু ইটালীৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ উন্নীত কৰাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, নিকা শক্তি আৰু কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত থকা সহযোগিতা অধিক উন্নত কৰা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিকাশৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। আলোচনাই দেশ দুখনৰ মাজত বৃদ্ধি পোৱা কৌশলগত অংশীদাৰিত্ব, বিশেষকৈ অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু জনসাধাৰণৰ মাজৰ ভাতৃত্ববোধকে প্ৰতিফলিত কৰিছে। এই প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত নেতা দুগৰাকীৰ এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইটালীয়ে দ্বিপাক্ষিক বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বিশেষ কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কটো উন্নীত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব। তেওঁ লগতে কয় যে উভয় দেশে সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভাৰত ইটালী উদ্ভাৱনী কেন্দ্ৰ স্থাপন কৰাৰ বিষয়েও পুংখানুপুংখ আলোচনা কৰে। ভাৰত ইটালীয়ে জাহাজ পৰিবহণ, বন্দৰৰ আধুনিকীকৰণ আৰু সামুদ্ৰিক অৰ্থনীতিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৰ্জিয়া মেলনীৰ নেতৃত্বত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক এটা নতুন গতি লাভ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়ে মেলনীয়ে কয় যে ভাৰত আৰু ইটালীয়ে দেশ দুখনৰ মাজৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্ব সম্পৰ্কলৈ উন্নীত কৰিছে। শ্ৰীমেলনীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুবিধাজনক জাহাজ পৰিবহণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘাতৰ ফলত বিশ্বজুৰি অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে ৰাষ্ট্ৰসংঘই চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ অৰ্থনীতিবিদ ইংগো পিটাৰলে বছৰৰ মাজভাগত বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাঙি ধৰা তথ্য অনুসৰি ভাৰতত বৃদ্ধি পোৱা গ্ৰাহকৰ চাহিদা, ৰাজহুৱা বিনিয়োগ আৰু সেৱা ৰপ্তানিৰ বৃদ্ধিয়ে ইয়াৰ অৰ্থনীতিত সহায় কৰিছে। প্ৰতিবেদনখনে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন পূৰ্বৰ 6.6% পৰা 6.4% কিছু হ্ৰাস কৰিছে বুলি উল্লেখ কৰিছে, কিন্তু অহা বছৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ পুনৰ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগৰ সঞ্চালক শান্তনু মুখাৰ্জীয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ অৰ্থনীতি, গাঁথনিগত সংস্কাৰ আৰু উন্নত কৰ ৰাজহক মূল শক্তি হিচাপে আলোকপাত কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ উৎস শক্তিশালী শোধন ক্ষমতা, বৃহৎ বৈদেশিক মুদ্ৰা মজুত আৰু বিত্তীয় নমনীয়তাই মধ্যপ্ৰাচ্যৰ উত্তেজনা আৰু হৰমুজ জলদ্বীপত লোৱা ব্যাঘাতৰ ফলত তেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ কমোৱাত সহায় কৰিব পাৰে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাশ্যপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেলসেৱা শীঘ্ৰেই আৰম্ভ হ'ব। দীৰ্ঘদিনীয়া দাবীৰ পাছতে পশ্চিম ৰেলৱে নতুন ৰেলসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৰ ফ্লেগ অফ কৰিব। পশ্চিম ৰেলৱেৰ চৰকাৰী সূত্ৰৰ অনুসৰি ৰাজস্থানৰ জালোৰ, ভিন্দী আৰু পালি হৈ দিল্লী পোৱাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰিব। ভুজৰ পৰা পুৱা 11:00 বজাত যাত্ৰা আৰম্ভ কৰা এই ৰেলখনে পিছদিনা প্ৰায় একে সময়তে দিল্লীত উপস্থিত হ'ব। এই ৰেলসেৱাৰ প্ৰৱৰ্তনৰ ফলত বৰ্তমানৰ ভুজ বাৰেলী আৰু ভুজ দিল্লীৰ চেৰাই ৰোহিল্লা ৰেলত যাত্ৰীৰ বোজা হ্ৰাস পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও কচ্ছ পৰা ৰাজস্থানৰ কেইবাখনো ডাঙৰ চহৰৰ লগতে ৰাজধানীলৈ উন্নত ৰেল সংযোগৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেন্স চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে পূৰ্বৰ 7 মেৰ পৰিৱৰ্তে 31 মেলৈ প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ বৃদ্ধি কৰিছে। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে জাতিটোৰ ঐতিহ্যৰ গৌৰৱ পুনৰ জগাই তোলা আৰু ইয়াৰ স্বাধীনতা গঢ় দিয়া আদৰ্শসমূহৰ সৈতে এক সংযোগৰ সৃষ্টি কৰি ভৱিষ্যতৰ সংজ্ঞা অব্যাহত ৰখা। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনে চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু নাগৰিকসকলক বন্দে ভাৰতৰ পুনৰ কল্পনা কৰাত জড়িত কৰিবলৈ চেষ্টা কৰে। এই প্ৰতিযোগিতাখন ৰীল, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক ছবি আৰু চুটি ছবিকে লৈ 3টা শিতানত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিভিন্ন শিতানত 50 লাখ টকা পৰ্যন্ত মূল্যৰ বঁটা প্ৰদান কৰা হ'ব বুলিও জনোৱা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে নিয়োগ আৰু ব্যৱসায়িক সুযোগৰ সৈতে সংযুক্ত হলে ভাষা এটাৰ বৃদ্ধি দ্ৰুত হয়। তেওঁ দৃঢ়তাৰে কয় যে হিন্দী বাধ্যতামূলক কৰা হোৱা নাই যদিও চৰকাৰী কাম, বিজ্ঞান প্ৰযুক্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ভাষাটো প্ৰচাৰ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ হিন্দী পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি ডঃ সিঙে কয় যে যেতিয়া কোনো ভাষা জীৱিকাৰ সৈতে জড়িত হৈ পৰে তেতিয়া ইয়াৰ গ্ৰহণযোগ্যতা স্বাভাৱিকতে সম্প্ৰসাৰিত প্ৰচাৰিত হয়। বিশেষকৈ বহুজাগতিক কোম্পানীসমূহৰ কৰ্মসংস্থাপনৰ চাহিদা বৃদ্ধিৰ বাবে যুৱক যুৱতীসকলৰ মাজত হিন্দী শিকিবলৈ আগ্ৰহ বৃদ্ধি পোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ দৰ্শকৰ মাজলৈ যাবলৈ ডিজিটেল প্লেটফৰ্মত সৰল হিন্দী ভাষাত বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়বস্তু উপলব্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে মাতৃভাষাত শিক্ষাই বুজাবুজিৰ উন্নতি সাধন কৰে আৰু

0: কাৰিকৰী শব্দসমূহে বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা নিশ্চিত কৰে বুলি উল্লেখ কৰে। শ্ৰীসিঙে বৈজ্ঞানিক গৱেষণা আৰু প্ৰশাসন, ডিজিটেল যোগাযোগৰ ক্ষেত্ৰত হিন্দীৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ ব্যৱস্থাৰ বিষয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নতুনকৈ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীটত নিৰাপদ, সুৰক্ষিত আৰু ন্যায্য পৰিচালনা সুনিশ্চিত কৰিবলৈ অধিক সতৰ্কতা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি শ্ৰীপ্ৰধানে এই কথা প্ৰকাশ কৰে। বৈঠকৰ সময়ত বেনামী অনলাইন গ্ৰুপৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত ভুল তথ্যৰ ক্ৰমবৰ্ধমান বিস্তৃতিক লৈও উদ্বেগ প্ৰকাশ কৰে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীপ্ৰধানে শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি ভুল তথ্যসমূহ ক্ষিপ্ৰতাৰে ৰোধ কৰি পৰীক্ষা ব্যৱস্থা সুকলমে পৰিচালনা কৰিব লাগিব বুলি উল্লেখ কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত আজি শিলিগুৰিৰ উত্তৰবংগ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীঅধিকাৰীয়ে কয় যে উত্তৰবংগৰ সামগ্ৰিক উন্নয়ন তেওঁৰ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়। বৈঠকত সাংসদ আৰু বিধায়কৰ লগতে উত্তৰবংগ দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ 5খন জিলাৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনিক বিষয়াই ভাগ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ান্ছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ইটালী যুটীয়া কৌশলগত কাৰ্যকৰী পৰিকল্পনা 2025-2029 দেশ দুখনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক এটা বাস্তৱিক আৰু ভৱিষ্যদৰ্শী দিশ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ চলিত বৰ্ষত 6.4% বৃদ্ধিৰে ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা কাছপ আৰু ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা নতুন ৰেল সেৱা শীঘ্ৰেই আৰম্ভ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ে বন্দে মাতৰম ফ্ৰেঞ্চ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাৰ বাবে প্ৰৱেশ পত্ৰ জমা দিয়াৰ তাৰিখ 31 মে'লৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DNM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো ভূপেন্দ্ৰনাথ হাজৰিকাৰ দ্বাৰা লিখিত, ঝুনাকংকন ভূঞাৰ দ্বাৰা পৰিচালিত এখনি নাট আলাপ। সংগীত ধনজিৎ বড়ো আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ যুৱবাণীৰ নাট্যানুষ্ঠানৰ নিবেদন আলাপ। ৰচনা ভূপেন্দ্ৰনাথ হাজৰিকাৰ, পৰিচালনা ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আলাপ।

0: কি
1: কি হল
0: যাওঁগে তই বেয়া পাইছ
1: ঠেত ব লেন চেলা নাথাকিবি কিয় আহিছিলি
0: মই যাদৱ দাহঁতৰ মেছত থাকো
1: জানো মই দোকানলৈ গ'লে যে তই পিছে পিছে যাৱ সেইটোও জানো
0: যাওঁগে দে তোৰ সঁচাই খং উঠিছে
1: বেয়া পালি খং উঠা হলে ঝাড়ুডাল তোৰ পিঠিত থাকিলহেঁতেন এতিয়া ক কিয় আহিছিলি ঐ কথা ক'ব নেজানো নেকি মুখত তলা লগাই বহি আছ যে কিয় আহিছিলি
0: কথা পাতিবলে আহিলি যে
1: নাই হহা কি কথা পাতিবি পাত ক আকৌ
0: এডাল থৈ ল'বি নেকি বাৰু বাঁহনিডাল থৈ ল'বি নেকি
1: ক এতিয়া
0: তহঁতৰ ঘৰটো কিন্তু বিৰাট ধুনীয়া
1: সেইটোকে ক'বলৈ আহিছিলি শুন এইটো আমাৰ ঘৰ নহয়
0: তই থাক যেতিয়া তহঁতৰে ঘৰ দেচোন
1: যোনটোৰ তলতে আমি চব থাকো সেইবুলি জোনবাইটো কিবা নিজৰ হৈ যাব নেকি
0: তই কিন্তু কথাবোৰ বৰ ধুনীয়াকে ক দেই
1: তহঁত ল'ৰাবিলাক তেনেকুৱাই আমি জানো নহয় ছোৱালীবিলাকৰ পৰা কিবা এটা সৰকাবৰ হলেই তহঁতে ছোৱালীবিলাক ধুনীয়া দেখ সিহঁতে কোৱা কথাবোৰ ভাল শুন
0: যাওঁগে দে
1: কি হল বেয়া পালি
0: নাই পোৱা
1: তই বাৰু ঠেহ পাতিছ নেকি
0: নাই পতা
1: কিয় তেনেহলে যাওঁ যাওঁ কৈ আছ
0: থাকি লাভ নাই কাৰণে
1: কি
0: অঁ তোক
1: তোৰো বৰ ঠেহ দেই বচোন ব মনে মনে আছ দেখোন
0: কি কৰিব লাগে
1: কথা ক আকৌ তইতো কথা পাতিম বুলিয়ে আহিছিলি
0: কথা ক'ব লাগে তই যদি আকৌ বেলেগকে ভাব
1: নাভাবো কচোন
0: কি ক'ম
1: তোৰতো ঘৰ গাঁৱত
0: অঁ
1: তহঁতৰ গাঁৱততো পথাৰ আছে
0: পথাৰ নথকাকে কি ষ্টেডিয়াম থাকিব নেকি
1: কিয়নো তেনেকে ক
0: কেনেকে ক'ব লাগে
1: ঐ তহঁতৰ তাত বাৰু কলং আছেনে
0: আছেতো কৈছে চোৱা কলংখন যেনিবা সিহঁতৰ ঘৰহে আমাৰ তাৰ কলংখনক কপিলি বুলি কয়
1: কলংখনক আকৌ কপিলি বুলি কিয় ক'ব কলঙো বেলেগ কপিলিও বেলেগ
0: এ বেছি বেছি নকৰিবিচোন তহে জান কি কলং কপিলি চব একেই মদ চিনি পাও
1: পাও
0: চব মদে নিচা ধৰে নে নধৰে
1: মই কি জানো
0: চব মদে একে বুজিছ চব মদে নিচা ধৰে মানুহে খালী কোম্পেনীবোৰৰ নামহে বেলেগে বেলেগে দি লৈছে এইটোও তেনেকুৱাই বুজিছ চব নদীৰে পানী একেই মানুহে খালী নামটোহে বেলেগে বেলেগে দি লৈছে
1: ৰচোন ৰ তই যে আজিহে আহিলি তইতো আগতে ইয়ালৈ অহা নাই তাৰমানে মই যে আজি অকলে থাকিম তই জান
0: জানো তো
1: জান কেনেকে জানিলি
0: বুদ্ধি লাগিব বুজিছ বুদ্ধি লাগিব মোৰতো ডিঙিৰ ওপৰত ফুলদানি লোৱা দি লৈ ফুৰিলে নহব নহয় ঐ তহঁতৰ ঘৰৰ আজি চব পিকনিকলে গ'ল নে নাই
1: গ'ল
0: তহঁতৰ এই মণিৰ লগত আমাৰ মেছৰ দীপক দাৰ ইয়ে আছেনে নাই
1: মই কি জানো
0: নেজান চিঠিখন দেখোন তই অনা নিয়ে কৰিছিলি এতিয়াহে মোবাইল
1: ধেত
0: তহঁতৰ ঘৰৰ মানুহবোৰ যেতিয়া পিকনিকলৈ যাব আমাৰ দীপক দাহঁত বহি থাকিব নেকি
1: মই কি জানো
0: তহঁতৰ ঘৰৰ চব ওলাই যোৱাৰ পিছত তই অকলশৰীয়া হবিনে নাই অঁ কি আকৌ মুখখন মেলি চাই আছ সিফালে আমাৰ মেছৰ চব ওলাই যোৱাৰ পিছত মই অকলশৰীয়া হ'ম নে নাই
1: হবি
0: হলে মোৰ কি হ'ব
1: মই কি জানো
0: কিয় এজনী খালী মই কি জানো কৰি থাকিব
1: অকলে থাকিলে তোৰ কি হ'ব মই কি জানো
0: নাজানো মোৰ কাবালে মনত পৰিব নে নপৰিব
1: নাজানো
0: নাজানো শুন মোৰ তোলৈ মনত পৰে
1: মোলৈ
0: কিয় তোৰ জানো বোলে মনত নপৰে
1: অঁ তোলৈ আকৌ মোৰ কিয় মনত পৰিব
0: সঁচাই নপৰে
1: নপৰে আকৌ
0: তই তাৰমানে
1: কি মই
0: তই ৰত্নৰ দোকানলৈ গ'লে মই তোৰ পিছে পিছে যাওঁ নে নাই
1: যাওঁ নেকি
0: আজি এমাহ ধৰি তহঁতৰ পদূলিত মোৰ চাইকেলৰ চেইন পৰি আছেনে নাই
1: নাজানো
0: নাজানো আজি এমাহ ধৰি তহঁতৰ পদূলিত ৰেগুলাৰ চাইকেলৰ চেইন উঠাই থকাৰ পিছতো তোৰ মোলৈ মনত নপৰে
1: আমাৰ পদূলিত তোৰ চাইকেলৰ চেইন পৰিল বুলিয়ে তোলে মোৰ মনত পৰিব লাগিব নেকি
0: গোবৰ আছে তোৰ মূৰত
1: ঐ ধমকি দি কথা নকবি দেই ধমকি নিদিবি ইহ চাইকেলৰ চেইন পৰিব তাৰ ধমকি দিব মোক তোৰ যদি চাইকেলৰ চেইন ইমানেই পৰে মেকানিকক দি ভাল কৰি নলওঁ কিয়
0: তোৰ মূৰটো এজনী গাভৰু ছোৱালী দেখিলে এটা ডেকা ল'ৰাৰ চাইকেলৰ চেইন কিয় সদায় পৰে তাইক আকৌ বুজাই দিব লাগিব
1: কি হ'ল
0: দুখ লাগিছে
1: দুখ লাগিছে
0: অবাবত সময়বোৰ নষ্ট কৰাৰ কাৰণে
1: ঐ হৰি বৰুৱাক চিনি পাৱ
0: উকিল যে কৰে ক কি হ'ল
1: সিহঁতৰ ঘৰত যে থাকে ল'ৰাটো
0: তাৰ আকৌ কি হ'ল
1: দেখিবলৈ খুব ধুনীয়া পায়
0: মই ভালকে মন কৰা নাই।
1: ওখটো তোৰ নিচিনাই
0: চাপৰ,
1: ৰংটো কিন্তু বগা
0: ঠেল ঠেলিয়া। ৰচোন ৰ, তই আকৌ তাক কেনেকে চিনি পাওঁ?
1: সি আমাৰ ঘৰলৈ আহে নহয়।
0: তই আকৌ তাৰ লগত কথা পাতো নেকি?
1: পাতো আকৌ, মই নাপাতিলে তাৰ লগত কিবা মালিকহঁতৰ জীয়েকহঁতে কথা পাতিব নেকি?
0: কি কথা পাত?
1: দুটা ল'ৰা আৰু ছোৱালীয়ে লগ হলে যিবোৰ কথা পাতে। মই যে জ্বলা চানাচুৰ খাই ভাল পাওঁ, সি মোলৈ সদায় আনে।
0: তই খাৱ?
1: কোনোবাই মৰমতে কিবা এটা দিলে নেখাম নেকি? ইমান মৰমত দিয়ে।
0: মই যাওঁগে দে।
1: এইবাৰ আকৌ কি হ'ল?
0: কপাল এখন, য'তে মেটেকা গুচাই পানী চাফা কৰোঁ তাতে বেলেগে আহি বৰশী পেলায়।
1: অ', তাৰমানে মই তাৰ লগত কথা পতাই তই বেয়া পাইছ নহয়?
0: মই আকৌ কিয় বেয়া পাম?
1: সঁচাই নাই পোৱা?
0: সঁচাই।
1: তেনে যা, গৈ যা।
0: খেদি দিছ?
1: নাই দিয়া।
0: ঐ, তোৰ আকৌ কি হ'ল? মনটো মাৰি পেলালি দেখোন। মই বাৰু তোক কিবা টানকে ক'লো নে কি?
1: নাই কোৱা। তই কিয় মোক এষাৰ কথাও টানকৈ কোৱা নাই?
0: তোৰ আকৌ হ'ল কি? ঐ, তই বাৰু কান্দিছ নেকি?
1: কিয় নাকান্দিম? তই মোক গালি পাৰিব নোৱাৰ? হৰি উকিলৰ ঘৰত কাম কৰা ল'ৰাটোৰ লগত বেছিকৈ হলি গলি কৰিবলৈ হাক দিব নোৱাৰ?
0: ঠিক আছে, ঐ, আজিৰ পৰা তই সিদিয়া চানা নাখাবি, তাৰ লগত কথা নাপাতিবি। হ'ল,
1: হ'ব। তই ব, মই তোৰ কাৰণে চাহ একাপ কৰি আনো।
0: ঐ, তহঁতৰ যে সিটো ৰুমত ইমানবোৰ শৰাই জাপি আছে কাৰো?
1: এই আমাৰ বাইদেউৱে মিটিঙত পোৱা আকৌ। বাইদেউ মাইকী মানুহবিলাকৰ লিডাৰ নহয় জানো? মাইকী মানুহক অত্যাচাৰ কৰিলে বাইদেউহঁতে হুলস্থুল লগাই দিয়ে।
0: মই যে ইয়ালৈ আহিছো সেইটো গম পালো হুলস্থুল লগাব নেকি?
1: তই মস্ত এটা বেঙা দেই, ইয়াতে ব, বহি থাকিবি, পিছে পিছে নাহিবি কিন্তু। ঐ, পিছে পিছে আহিছ যে!
0: প্লেট প্লেট প্লেট এখনো আনিবি দেই, দুইটাই ভগাই খাম আকৌ। ঐ, চাহ কি হ'ল? একেবাৰে ডাইনিং টেবুলতে খোৱাবি নেকি? তোৰ আকৌ হ'ল কি? কচোন কি হ'ল?
1: বাঘৰটোত তলা মাৰি থৈ গৈছে।
0: সেইটো কথা নাই কানে নেকি?
1: সেইটো সেইটো কিবা সাধাৰণ কথা নেকি?
0: আহা, ধৰি ল'লে চব কথাই সাধাৰণ, বুজিছ?
1: মোক সিহঁতে কিয় ইমান অবিশ্বাস কৰিব?
0: কৈছো নহয় এইবোৰ সাধাৰণ কথা বুলি। ব ব না, এইখিনিতে ব। তই মোক চাহ একাপ দিবলৈ নাপায় বেয়া পাইছ ন?
1: খং উঠিছে।
0: চাহ, তোৰতো পাকঘৰতহে তলা মাৰিছে, মোৰ যে মেইন ঘৰটোতে তলা মাৰি থৈছে। দাদাহঁত আহিলেহে ভিতৰ সোমাব পাৰিম। বাৰু এইবিলাক বাদ দে, আচল কথাটো তোক সোধাই নাই নহয়।
1: আচল কথা?
0: তোৰ নামটো?
1: তোৰ নামতো সোধা নাই মই।
0: তোৰ নামটো কচোন।
1: তোৰটো প্ৰথমে ক।
0: ফাৰ্ষ্ট তোৰটো
1: ক না। তোৰটো
0: হাঁহি নিদিয়তো?
1: নিদিও ক।
0: মোৰ নামটো মানে লৰা। কিয় হাঁহিলি?
1: নাই নাই, বেলেগ এটা কথাতে আহিছো।
0: তই মোক ঠাট্টা কৰিছ ন?
1: নহয় অ।
0: হ'ব, এতিয়া তোৰ নামটো ক।
1: সেইকাৰণেইতো আহিছো, মোৰ নামটো
0: ক আকৌ।
1: ছোৱালী
0: কি?
1: ই
0: তই এনেকে কৈছ?
1: বিদ্যা, বুইছ? পিতাইৰ সাতজনী ছোৱালীৰ মই সাত নম্বৰ। ইকিজনীক নাম দিওঁতে দিওঁতে মোলৈ নামেই নাতিলগৈ।
0: ভালেই হ'ল, তই মোক ঘাঁহিব নোৱাৰ, মইতো ঘাঁহিব নোৱাৰো, আমাকতো নাম এটা কেলে।
1: তই বাৰু স্কুললৈ গৈছিলি নে?
0: নাই যোৱা।
1: একেবাৰে
0: কৈছো নহয় নাই যোৱা বুলি।
1: তোৰ মাৰ দেউতাৰে এদিনলৈ কোৱা নাছিল তোক স্কুললৈ যাবলৈ? খং উঠিছে নেকি? খং উঠিবই, বুইছ? নিজৰ ল'ৰা ছোৱালীক আৱৰি সামৰি ৰাখিব নোৱাৰা মাক বাপেকৰ ওপৰত খং উঠিবই, মোৰো উঠে। তোৰ দেউতাৰে বাৰু কি হ'ল? তোৰ দেউতাৰে চাগে তোক খুব অত্যাচাৰ কৰিছিল নহয়?
0: মনে মনে থাকচোন।
1: দেউতাৰ হাত মৰিল নেকি?
0: তই মনে মনে থাকিবিনে?
1: তোৰ কিয় খং উঠিছে কচোন?
0: মা দেউতা, এই কথাকিটা শুনিলে মোৰ

0: গৰম হৈ যায়।
1: গম পাই গলো, দেউতাৰে চাগে তোক সৰুতে খুব মাৰিছিল ন? খং নকৰিবি অ, মাক বাপেকে ল'ৰা ছোৱালীক মাৰেই। তোৰো কিবা দুখ আছিল চাগে?
0: দুখ? মোৰ দুখ? জন্ম হোৱাৰ লগে লগে যদি কোনোবা মতা মাইকী এহালে কেঁচুৱাটো ক'ৰবাত পেলাই থৈ যায়, সেয়া কেঁচুৱাটোৰ দুখ। জন্মৰ পিছতে মোক কোনোবাই কচুৱনী এডৰাত পেলাই থৈ গ'ল। কনকা বুঢ়ীয়েহে পাই জীৱনটো বচালে, বুঢ়ীও মৰিল, লেঠাও ছিগিল। কি হ'ল, দুখ লাগিছে? বুইছ, কিমানৰ ঘৰৰ এৰেহা খাই খাই ডাঙৰ হ'লো। সৰুতে পথাৰৰ মাজেৰে সৰু সৰু আলিপাতবোৰেদি দৌৰোঁ, মোৰ লগৰ আৰু বহুত দৌৰে। সিহঁতক কিন্তু কোনোবাই নহয় কোনোবাই কয়, ঐ পৰিবি আৰু নজৰিবি।

0: মই ভাবো মোকো কোনোবাই কওক, কিন্তু কিন্তু মোক কোনেও নকয় ও। পথাৰৰ মথাউৰিৰ কাষতে থকা উই সাফলু এটাকে ভগৱান বুলি ভাবোঁ। মনে মনে গৈ উই সাফলুটো সুধো, মোৰ মা দেউতা কোন, মোৰ মা দেউতা আছেনে নাই? এতিয়া এইবোৰ কথা মনত পৰিলে খুব হাঁহি উঠে, বুজিছ?
1: কিয় এনেকুৱাখন কৰিছ?
0: হেই, মই ডাঙৰ হৈ অহাৰ লগে লগেহে গম পালোঁ মানুহবোৰে যেন মোক ভাল পাবলৈ ধৰিছে। মই পিছতে ধৰিব পাৰিলোঁ সিহঁতে মোক কিয় ভাল পাবলৈ ধৰিছে। সিহঁতৰ ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুললৈ যায়, মই তেতিয়া সিহঁতৰ বাৰীৰ তামোল, পাণ, নাৰিকল এইবোৰ বজাৰলৈ লৈ যাওঁ। ধানৰ বস্তা ঠেলা গাড়ীত লৈ ধান বনাবলৈ যাওঁ।
1: তই এটা মূৰ্খ,
0: তই ভবাৰ সমান নহয়। সেইটো বয়সতে বহুত কথা শিকিলোঁ, বিড়ি খাবলৈ শিকিলোঁ, লোকৰ বাৰীৰ তামোল পাণ চুৰ কৰিব পৰা হ'লোঁ, আৰু কি জান, ৰমালানৱৰ চিঠি নি মনে মনে নন্দ দোকানীকো দিব পৰা হ'লোঁ। হেই, যাওঁগৈ দে।
1: যাৱইনে?
0: নহয়, তই চাগে মোক বেয়াই পাইছ।
1: কিয়?
0: তইতো মোক ভাল ল'ৰা এটা বুলিয়ে ভাবি আছিলি, সেইবোৰ শুনাৰ পিছত আৰু।
1: এতিয়ানো কি বেয়া ল'ৰা
0: হ'লেও?
1: চা, পেটটোৰ কাৰণে, গাটো থাকিবৰ কাৰণে মানুহে বহুত কিবা কিবি কৰিব লগা হয় অ'।
0: তই বাৰু স্কুললৈ গৈছিলি নেকি?
1: কিয়, কথাবোৰ কিবা ভালকৈ ক'লে স্কুল যোৱা হয় নেকি?
0: নহয় অ', সিদিনা সেই দোকানত বস্তু অনা লিষ্টখন পঢ়ি দিওঁতেই জানিলোঁ।
1: গৈছিলোঁ, গাঁৱৰ স্কুলত মোৰ ৰোল নম্বৰ 1 আছিল। কি হ'ল?
0: মই আগত তোক পঢ়াত চোকা বুলিয়ে ভাবিছিলোঁ।
1: 1 হ'লে কিবা গাধ হয় নেকি?
0: 1 হ'লে যদি চোকা হয়, 20-25 হোৱাবোৰ কি?
1: তোৰ মূৰ। কি হ'ল, আকৌ মন চন মাৰি পেলালি যে? এইফালে চাচোন, ধৰচোন আঙুলি এটা।
0: অ, কি টাইপৰ ছোৱালী অ, লোকৰ ছোৱালী এজনী এনেকে আঙুলি এটাত ঘচংকে ধৰি দিব পাৰি নেকি?
1: তই বাৰু ল'ৰাটো অলপ বেছি বেঙা নে চালু?
0: মই চালো হ'লে এনেকে থাকিলো হেঁতেন নেকি?
1: কি কলি?
0: আমাৰ যে মেছৰ ভৱেন্দা, ভৱেন্দাহঁতৰ 5 জনীমান আছে।
1: কি
0: গাৰ্লফ্ৰেণ্ড?
1: তইও এজনী পটাই নল কিয়?
0: চাবলৈ আহি আৰু এয়াহে হৈ আছে।
1: তই বাৰু ল'ৰাটো অলপ নিলাজ নেকি?
0: কিয় কলি,
1: কথাবোৰ অলপ ভাবি চিন্তি ক'ব নোৱাৰ?
0: মই কিবা ভাবিব জানো নেকি?
1: ধৰচোন, ধৰ আঙুলি এটাত, ধৰ, জোৰত নধৰিবি কিন্তু।
0: ঐ, এইটো তোৰ কিহৰ দাগ? নহয়, কচোন কি হ'ল?
1: এ বাদ দে,
0: কৰা
1: নক,
0: সঁচাই নক,
1: তোৰ পৰা মানে সুখ নাই দে।
0: কবি নে নক?
1: সিদিনা মই মিঠাতেল অকণমান পেলালো, বাইদেৱে দেখি মাছ ভাজি থকা গৰম হেতাপাত লগাই দিলে।
0: কি কি অসভ্য মানুহ! ইফালে বোলে তাই মাইকী মানুহবোৰৰ সভাপতি, মাইকী মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰিলে আন্দোলন কৰে।
1: তোৰ মানে অকণমানতে খং উঠে।
0: এই মানুহজনীক মানুহে ফুলৰ মালা, গামোচা নিপিন্ধাই, শৰাই নিদিয়ে, ইফালে আকৌ স্বভাৱ সেইটো।
1: মই কাম কৰা ছোৱালীহে,
0: সেইবুলি কি গৰম হেতাপাত লগাই দিব নেকি?
1: গিৰিয়েককে বেলনাবাৰীৰে পিটে,
0: নিজৰ গাতে আকৌ হাত পাচি মলি লোকক আকৌ গা ধুৱাবলৈ যায়, চব পৰ্যায়ত।
1: তোৰনো কিয় খং উঠিছে? মোৰহে হাত পুৰিছে।
0: মোৰ কথা শুনিলে তই কান্দিব লাগে, তোৰ পুৰা হাতটো দেখি মোক খং উঠিব নালাগে। তই আৰু ইয়াত থাকিব নালাগে।
1: ইয়াত থাকিব নালাগে? ক'ত থাকিম তেনেহ'লে?
0: মোৰ লগত।
1: তোৰ লগত? পাগল হৈছ নেকি? তয়ে দেখোন থাক লোকৰ লগত, কথাবিলাক ভাবি চিন্তি ক'ব নোৱাৰ?
0: ভাবিব পাৰিলে কথাবিলাক এনেকে কওঁ নেকি?
1: ঐ, তই বাৰু ঘৰ এটা সজাৰ কথা কেতিয়াবা ভাবনে?
0: নাই ভবা।
1: ছোৱালীবিলাকে ঘৰ এটাৰ কথা ল'ৰাবোৰতকৈ কিজানি আগতেই ভাবে, বুজিছ?
0: তই কথাবিলাক মানে কিয় মানে নুবুজা নুবুজাকে কৈ থাক?
1: কিনো ক'লো মই?
0: ঘৰ বনোৱাৰ কথা।
1: তই যে কৈছিলি ইয়াৰ পৰা যোৱাৰ কথা, মই কিজানি যামগৈ ইয়াৰ পৰা।
0: যাবি? ক'লৈ?
1: জানো,
0: পাগল হলি নেকি? তোৰ ঘৰ আছে যেতিয়া নিজৰ ঘৰলৈ নাযাওগৈ কিয়?
1: ঘৰলৈ? পিতাইৰ মাৰ খাবলৈ।
0: বাপেৰেনো কি কৰে?
1: কি কৰিব, দিনত মদ এসোপা গিলিব, ৰাতি হলে বৌতিক পিটিব।
0: মাৰে একো নকয়?
1: মতা মানুহ তোকনো কি কৰিব?
0: কি কলি, মতা মানুহ মদ খাই ঘৈণীয়েকক পিটিলেই বছৰি বছৰি বাপেকিটো হলে মতা মানুহ নহয়, বুজিছ? নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকে ৰাখিব নোৱাৰা, গাটো ঢাকিবলৈ কাপোৰ অকণ দিব নোৱাৰা মতা মানুহ। কি হল, বেয়া পালি নেকি?
2: খগতে তোর বাপেরক গালি পাৰি দিলো বাপেকে।
0: তইনো ইয়াৰ পৰা যোৱাৰ কথা কিয় কলি?
1: আজিকালি মোৰ বৰ ভয় লাগে অ।
0: ভয়?
1: মই ইয়াত আৰু বেছি দিন থাকিলে।
0: তই আকৌ কান্দিলি যে, কচোন কি হল?
1: ইহঁতৰ ৰমেন দাই
0: কি হল?
1: মোক বৰ বেয়া কথা কয় অ। ৰাতি মই শোৱা ৰুমৰ দুৱাৰত টুকটুকাই থাকে।
0: মাকক কৈ নিদিয় কিয়?
1: কৈছিলো, মোকহে গালি পাৰিলে।
0: বঢ়িয়া কথা, নিজৰ পুতেকে ঘৰত কৰি আছে সেইখন তাই আকৌ লোকৰ কেছ সোধে।
1: তই যে কৈছিলি মোলৈ মনত পৰে বুলি।
0: কৈছিলো হবলা।
1: ৰ'দত জিৰাবলৈ মানুহক চাহ লাগে বুইছ, মই এতিয়া ৰ'দত আছো, তই চাহ দিয়া গছডাল হ'ব পাৰিবি?
0: তোৰ মূৰত অলপ হেৰি আছে নেকি?
1: মই কোৱা কথাবোৰ তই বুজিছ নে নাই?
0: নাই বুজা, অৱনীদাক সুধিব লাগিব।
1: অৱনীদা? কোন অৱনীদা?
0: আমাৰ যে মেছত যে থাকে যে, বাতৰি কাকজতে কিবা কিবি লিখি থাকে যে, অৱনীদাই কথাবোৰ তেনেকে কয় নহয়।
1: তই মূৰ্খ নেকি? এইবোৰ কথা লোকক কয় নেকি?
0: মই নুবুজিলেতো আনক সুধিব লাগিব।
1: শুন, তোক মই এটা কথা কওঁ।
0: ক।
1: এইবোৰ আমাৰ ভিতৰুৱা কথা, বুজিলি? আনক নকবি।
0: বুজিলি? বুজিলো।
1: কি বুজিলি?
0: এইবিলাক আমাৰ ভিতৰুৱা কথা, আনক ক'ব নালাগে।
1: চাৰিটা বাজিলে, ৰেল গ'ল।
0: তাকে, হে বেলিও মাৰ যাবৰে হ'ল। ঐ যাওঁগৈ দে, দাদাহঁত চাগে আহিবৰে হ'ল।
1: যা গৈ যা।
0: ঐ, তোৰ কথাবিলাক জনাৰ পিছত এৰি থৈ যাবলৈ মনেই যোৱা নাই।
1: মই দুখ পালে তই খুব বেয়া পাৱ নহয়?
0: আগতে পোৱা নাছিলো, ভালকৈ চিনি পোৱা নাছিলো যে।
1: আজিৰ পৰা?
0: আজিৰ পৰা পাম। আচলতে কি জান, মোৰ নিচিনাকৈ কোনোবাই মনে মনে কান্দে বুলি গম পালে বৰ দুখ লাগে অ।
1: আজিৰ পৰা নাকান্দিবি কিন্তু।
0: তয়ো নাকান্দিবি?
1: নাকান্দো।
0: সেয়া কান্দিলিয়ে দেখোন।
1: আজি তোৰ আগত কান্দিবলৈ পাই কিমান ভাল লাগিছে তই কি বুজিবি?
0: তো মাথা গৰম কৰি দিবি দেই, ইজনী কান্দিলেও ভাল লাগে।
1: হ'ব হ'ব। ঐ, তোক বস্তু এটা খুজিম, দিবি?
0: শাৰী চাৰি হলে নুখুজিবি, পইচা নাই।
1: তাতকৈও ডাঙৰ
0: কি
1: ক দিবি?
0: কচোন আগতে।
1: তই মোক নাম এটা দিব পাৰিবি?
0: নাম? তই পাগল হলি নেকি? মোৰ নিজৰে নাম এটা নাই, তোক আকৌ ক'ৰ পৰা দিম?
1: সঁচাই কৈছো, তই মোক নাম এটা দেচোন, সেইটো নামেৰে কেৱল তই মাতিবি।
0: থ, ইমান দিন নাম নোহোৱাকৈ গ'ল।
1: ইমান দিন আমাৰ চিনাকি আছিল লোকৰ চাকৰ চাকৰণি হিচাপে, এদিন আমাৰো চিনাকি এটা নহ'ব নেকি?
0: নাম নহ'লেও হ'ব।
1: কিয় হ'ব? মানুহৰ ভৰিত পিন্ধা জোতা চেণ্ডেলযোৰৰো নাম এটা থাকে, আমিতো মানুহহে, আমাৰ নাম এটা কিয় নাথাকিব?
0: তাতকে কাম এটা নকৰ কিয়, মোৰতো নাম নাই, মোকে নাম এটা নিদিয় কিয়? প্ৰথমে তই মোক নাম এটা দে, তাৰপিছত সেইটোৰ লগত মিলাই মই তোক নাম এটা দিম।
1: তই কিন্তু বিৰাট বুধিয়ক দেই। ঠিক আছে, তোক মই এটা নাম দিম। কি দিম কি দিম? বকুল। বকুল?
0: বকুল?
1: কি হ'ল, পচন্দ হোৱা নাই নেকি?
0: কিয় নহ'ব, চাচোন কোনেও নিদিয়া বস্তু এটা জীৱনত প্ৰথমবাৰৰ কাৰণে দিলি তই।
1: এতিয়া মোৰ নাম এটা দে আকৌ।
0: ৰচোন, দে বুলিয়ে দিব পাৰি নেকি?
1: ভাব আকৌ। সোনকালে ক আকৌ।
0: তই হাঁহি নিদিয়তো?
1: নাহাঁহো, ক।
0: নাম মানে হেৰি, দুবৰী।
1: দুবৰী? বা ইমান ধুনীয়া নাম, তই বকুল হৈ খৰি দুবৰীৰ ওপৰত ধেমালি কৰিবি।
0: তই পাগল হৈছ নেকি?
1: তই সঁচাই পাগল হৈ থাকিবিতো, তই যে মোক ইমান ধুনীয়া নাম এটা দিলি।
0: তোলে মই বেলেগ বস্তু এটাহে আনিছিলো।
1: কি আনিছ দে আকৌ?
0: কচোন মই বাৰু তোলে কি আনিব পাৰো?
1: মৰ্টন খাৰু ফটকে কচোন কি আনিছ?

0: নেকি নেকি? ঐ তই দেখোন কৈছিলি লিখা পঢ়া নাজানো বুলি।
1: ৰচোন মোৰ কথা শুন না।
0: মই নুশুনো।
1: শুন না মোৰ কথা, শুন শুন শুন শুন। আমাৰ যে মেছৰ অবনীতা যে।
0: কোন অবনীতা?
1: এই টেকা পেপাৰত যে লিখা মেলা কৰি থাকে বুলি যে কৈছিলো।
0: অঁ ক,
1: কালি এইটো লিখি চবকে শুনাই আছিল। মই কিবা এটা বুজি পাইছোঁ, এইটোত যেন আমাৰ নিচিনা মানুহৰ কথা লিখা আছে। মনে মনে লৈ আহিলো, কোনে পঢ়ি দিব ভাবি থাকোঁতেই তোৰ কথা মনত পৰিল, সিদিনা যে দোকানত লিষ্টখন পঢ়ি দিছিলি। দেচোন এইটো এবাৰ পঢ়ি দেচোন।
2: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন।
0: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন যায়, লাজতেই যোৱা হোৱা নাই। তই যে কৈছিলি ৰঙা ব্লাউজটোৰ কথা, দামেই গোটাব পৰা নাই। ইয়াৰ ছোৱালীবোৰো কলেজলৈ যায়, তই পথাৰলৈ যোৱা দি সদায়। পিছে সিহঁতৰ গাত কিন্তু তোৰ দৰে নতুন ধান আৰু ৰবাব টেঙাৰ গোন্ধটো।
3: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন যায়, লাজতেই যোৱা হোৱা নাই। তই যে কৈছিলি ৰঙা ব্লাউজটোৰ কথা, দামেই গোটাব পৰা নাই। ইয়াৰ ছোৱালীবোৰো কলেজলৈ যায়, তই পথাৰলৈ যোৱা দি সদায়। পিছে সিহঁতৰ গাত কিন্তু তোৰ দৰে নতুন ধান আৰু ৰবাব টেঙাৰ গোন্ধটো নাই। হৈ শুনমাই, লাষ্ট বাছখনত ঘনকান্তৰ হাতত খবৰটো খাটাংকৈ দি দিবি ভাই। এইবাৰ বহাগত আহিবি নে নাই, আহিলেও আহিবি নাহিলেও নাই, মনত ৰাখিবি শুনমাই, আমাৰ দৰে চুত মানুহৰ প্ৰেমত কিন্তু ফাং ফুং নাই।

0: আলাপ নাটখনি শুনিলে। রচনা ভূপেন্দ্রনাথ হাজৰিকাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গাৰ্গী শৰ্মা, ভাস্কৰ শইকীয়া আৰু জোনাকংকন ভূঞাই। বাণীবন্ধন, সম্পাদনা আৰু সংগীত ধনজিৎ বড়োৰ। পৰিচালনা জোনাকংকন ভূঞাৰ। নাটখনিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: প্ৰিয় শ্ৰোতা, নাটখনি শুনিলে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক।

0: কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

যুবক যুবতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। আজিৰ অনুষ্ঠানটি আগবঢ়ালে শ্ৰুতি ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো লোকগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী বসন্ত পাটগিৰি।

লোকগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল বসন্ত পাটগিৰি। অনুষ্ঠান প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ পুনতেই শুনক লতা মংগেশকাৰৰ কণ্ঠত এই ভজনটি।

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। অনুষ্ঠানত এইবাৰ শুনক জগজিৎ সিঙৰ কণ্ঠত এই ভজনটি।

ভজনৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠান প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।

এইখিনিতে এটি বিশেষ ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানত মোৰ ভাল লগা এমুঠি প্ৰিয় গীতৰ সৈতে ষ্টুডিঅ'ত আছো মই কৌশিকী।

জীৱনত সকলো কথা শব্দেৰে ক'ব নোৱাৰি। কিছুমান অনুভৱ মাথো সুৰে বুজায়। হয়তো সেইকাৰণে আমি দুখত গান শুনো, সুখত গান গাওঁ আৰু কেতিয়াবা কোনো বিশেষ গানত নিজকে বিচাৰি পাওঁ। প্ৰিয় শ্ৰোতা, আজি ৰামধেনু অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ মোৰ ভাল লগা এই গীতটি তৰালী শৰ্মাৰ কণ্ঠত।

স্মৃতিনো কি ভাল কি বেয়া, মনত আছে মানে শিকলি, পাহৰা মানে শিকনি। কেতিয়াবা স্মৃতিবোৰে এটি সুৰ হৈ নিচুকায় আৰু কেতিয়াবা কাহিনী হৈ গঢ়ি তোলে কোনো ব্যক্তিক সম্পূৰ্ণ নতুনভাৱে। কিতাপৰ কিছু পৃষ্ঠাৰ দৰে স্মৃতিবোৰ খোদিত হৈ ৰয় মনত। ৰামধেনু অনুষ্ঠানত শুনাবলৈ লৈছো ৱেক আপ ছেট চিনেমাখনৰ পৰা কবিতা ছেট অমিত ত্ৰিপাঠী আৰু অমিতাভ ভট্টাচাৰ্যৰ কণ্ঠত এই গীতটি।

নিজক সঁচা নিচাজেন লগা কিছু অচিনা অনুভৱৰ সৈতে। সপোনবোৰ যেন আকাশৰ তৰাৰ দৰে দূৰত থাকে, কিন্তু কোনো অবুজ আশাত যেন মনটোকো জীয়াই ৰাখে। অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

যেনেদৰে এন্ধাৰ আৰু পোহৰৰ মাজেৰে পৃথিৱী, ঠিক তেনেদৰেই ভাল আৰু বেয়াৰ মাজেৰে গঢ়ি উঠে সমাজ। যেনেদৰে প্ৰতিজন ব্যক্তিৰে কিছু ভাল গুণ আছে, ঠিক তেনেদৰে তেওঁলোকৰ মাজত নিহিত হৈ থাকিব পাৰে কিছু নকাৰাত্মক গুণ। কিন্তু এনে সকলো এন্ধাৰৰ শেষত পোহৰৰ বিজয় নিশ্চিত। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ নিবেদন কৰিবলৈ লৈছোঁ তামাচা চিনেমাখনৰ পৰা অলকা য়াগনিক আৰু অৰিজিত সিঙৰ দ্বৈতকণ্ঠৰ মোৰ ভাল লগা এই গীতটি।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিসমিল্লাহ খানৰ চেহনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 40 ছেকেণ্ড গৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই কৌশিকী গোস্বামীয়ে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।